0: 바디오 크나토 도르 사몽리 야글로 하냐 하이 가셔스 꼭두 기아상에 내리 피원 할로
1: 할로
0: 람 소원 디포르카 함이야 포로
1: 디포르카 함 나이
0: 아우 디포르카 함
1: 사몽 땅사 크라마 히네
0: 아우 아우
1: 안 카 크라마 꼭 보러 너 오 히런 데브로 마니 사몽 또 똥 너
0: 히런 나이 네 해낭
1: ও জাদু নি বাগি খুমনি খুমতাং আংল সুপের মানি হিনাই রসামংতা
0: আও জাদু নি বাগি খুমনি খুমতাং আং আংল
1: সুপের মানি
0: বাবরাই খাওই রানে ছাং মাই কা তাই দে নন পয়ত থাং কি নানি হিমনি গিতা আও আও আও নাই তুগি নাই না আবো জেস
1: Apa maya hengkai?
0: Aau.
1: Engko ngitang sari ridi. Bok setong kan makan bini bumu. Engko dorong nasa romja matiani.
0: Aau, aau.
1: Dorong nasa romja matiani. Engko ugala thai si mutthai ka ni jadu yoi. Khangna ni phai di himani. Apna ridi do.
0: Aau, ugala thai si mu. Dakon.
1: Aku
0: tak cuma tak kena ni jadu ye kena ni tadi ni.
1: Aw aw, dah aku hambai. Abu nari di dihiran ni maya hambai.
0: Aw.
1: Abu rono nang kena tunggal.
0: Padi kau zara wo hanya hai seng semen lagi ha. Padi nong ni kena tunggal mana sama kena nan tang lainnya. Kau zara seng kena lainnya. Sini takuk angkel dumbur pasing ni bini sahormani kaya mat takeni.